নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 17 তাৰিখ, 1948 শকাব্দৰ 11 জেঠ, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1 তাৰিখ। এতিয়া সময় পুৱা 5:33 48 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলো হাৰ্টজত, ডিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। লগতে আমাৰ এই অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাকচু দেশবোৰ এতিয়া অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে বিউটিৰুমত চম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু মিথিলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু ধ্ৰুৱজ্যোতি বৰ্মন আৰু ষ্টুডিঅ'ত মই প্ৰণীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকচু দেশবোৰ বন্দনা।

কৃষ্ণ হে রাম পাণ্ডৱ বুদ্ধি মেলাগি যত বুদ্ধি কইলা কৃষ্ণৰ প্ৰসাদ হব ভ্ৰমে ভূস্মিত হুৰ্যোধনৰ ৰজা বসে সমস্ত হেৰাইলা এই ভীম।

আজি পুৱা 6:15 সুৰচিত দত্তৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 বিৰাজ কুমাৰ ভট্টাচাৰ্যৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, ৰিদীপ দত্ত, দেৱজানী শৰ্মা, দিলীপ চৌধুৰী। 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত থাকিব ফিল্ম সংগীত, আজ কা গীত, সংগীত মাধুৰী, গীতমালা, বতন কি তৰানে আৰু ছায়ানিকা। বিয়লি 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান মহশ্বেতা গোস্বামীৰ কণ্ঠৰ বৰগীত, 7:20 যুৱ সাহিত্য অনুষ্ঠানত কুকিল শইকীয়াৰ কবিতা আৰু ৰিকি তালুকদাৰৰ গল্প।

নিশা 8 বজাত ব্ৰেইন টকেট, 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সুভ্ৰা দত্তৰ কণ্ঠৰ ৰাগ ৰাগেশ্বৰী। এয়া আছিল আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। এইবাৰ এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ। আজি সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় পশুধনৰ বৰ্ষাকালীন যতন। অনুষ্ঠানত ভাগ ল'ব ডাঃ অনুজ দত্ত, ডাঃ বিজিৎ দেৱ চৌধুৰী আৰু আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। 7:20 বজাত আকৌ শুনোৱা হওক 7:35 বজাত পূবালী হ্ৰদ ভোগেশ্বৰ তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত আলোচনাৰ বিষয় যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য। ইয়াত অংশগ্ৰহণ কৰিব যোগ বিশেষজ্ঞ দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰে। নিশা 9:00 বজাত চিত্ৰগীত, 9:30 বজাত নাট্যানুষ্ঠানৰ নিবেদন চিৰাজ। লক্ষ্মীধৰ শৰ্মাৰ মূল কাহিনীৰে অনাতাঁৰ অভিযোজনা অৰুণ শৰ্মাৰ, প্ৰযোজনা ফণী তালুকদাৰৰ।

পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণেন্দ্ৰনাথ হোজাৰ সৈতে কথা পাতিব অশোক ভট্টাচাৰ্যই। 9:20 চিত্ৰগীত, 10:00 হাতে বাতে সুৰৰ আৱেশ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 6:55 জ্ঞান বিজ্ঞান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, 11:05 পাৰাগমালা লাইভ অনুষ্ঠান পৰিস্থিতি ইমানেই।

সুৰজিত দত্তৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী বিৰাজ কুমাৰ ভট্টাচাৰ্য।

ঘরটি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবান। প্ৰথমে শুনোৱা হওক আশা ভোচলীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শকিলৰ আৰু গীতটি লোৱা হৈছে দৌবাদান চিনেমাখনৰ পৰা।

স্বামী সিনেমাখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ এয়া সদাগৰ চিনেমাৰ গীত। গীতৰ কথা ৰবীন্দ্ৰ জৈনৰ আৰু গীতৰ শিল্পী লতা মংগেশকাৰ।

আশা ভোসলেৰ কণ্ঠত কাৰৱা চিনেমাৰ গীতটি শুনিলে। গীতৰ কথা আছিল মজৰু চুলতানপুৰীৰ আৰু সংগীত আছিল আৰ ডি বৰ্মনৰ। অনুষ্ঠানৰ শেষত আগবঢ়াইছো আন্ধি চিনেমাৰ আন এটি গীত। গীতৰ কথা গুলজাৰৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ আৰু গীতৰ শিল্পীত্বয় লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ।

0: মাধবন পুৰণি হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিনিৰ্বাচিত নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তত কালি সংঘটিত এটা বিস্ফোৰণত 45জনতকৈও অধিক লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্সক 5 উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ম্যানমাৰৰ মাজৰ ঐতিহাসিক আৰু সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব। তদুপৰি নিৰাপত্তা আৰু যোগাযোগকে ধৰি বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজৰ কৌশলগত সম্পৰ্কৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কালি সন্ধিয়া নতুন দিল্লীত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা শনিবাৰে বিহাৰৰ গয়া ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি লাইনৰ সৈতে কেইবাগৰাকী কেবিনেট মন্ত্ৰী, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ইউ মিন আংলাইন ভাৰতলৈ আহিছে। তেওঁ কাইলৈ মুম্বাইত ব্যৱসায় আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকত 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খনকৈ, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হ'ব। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, নানা কৰকে প্যাৰ, তুমনে পুকাৰা ঔৰ হাম চেলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শোক প্ৰকাশ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। আজি দিনৰ 11 বজাত লোকভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱা 9 মে'ত 5গৰাকী মন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ এটা অট্টালিকাত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটি 45জনতকৈ অধিক লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাম সকাম চহৰৰ কাউংটুপ গাঁৱত কালি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় 70 লোক আহত হয়। চীন ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টা আং নেশ্যনেল লিবাৰেচন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। বিস্ফোৰণস্থলীত উপস্থিত হোৱা এজন উদ্ধাৰকৰ্মীয়ে জনোৱা মতে সন্ধিয়ালৈকে 46টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ ভিতৰত 6টা শিশু আছে। উদ্ধাৰ অভিযান চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী মনোহৰ লালে কালি ত্ৰিপুৰাত নগৰ অঞ্চলৰ অনাময় ব্যৱস্থা আৰু শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ত্ৰিপুৰাৰ শক্তিমন্ত্ৰী ৰতনলাল নাথৰ সৈতে আগৰতলাত যুটীয়া সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা উন্নীতকৰণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ কয় যে অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতেই শৌচাগাৰ জৰীপ কৰা হ'ব। পৰ্যটকক আকৰ্ষণ কৰা আগৰতলা, ধৰ্মনগৰ, মেলাঘৰ আৰু উদয়নগৰৰ স্বচ্ছতা বৃদ্ধিৰ বাবেও বিশেষ ধন আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। স্থানীয় উদ্যোগী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। শক্তিখণ্ডত মন্ত্ৰীগৰাকীয়ে 2027 মাৰ্চ মাহৰ ভিতৰত পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী অভিযানৰ অধীনত ত্ৰিপুৰাত 2 লাখ গৃহত সৌৰ সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি অবৈধ বিদ্যুৎ সংযোগ ৰোধ কৰাৰ লগতে স্মাৰ্ট মিটাৰ স্থাপন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই অহা বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 300 গিগাৱাট শক্তি উৎপাদন আৰু 2047 চনৰ ভিতৰত 100 গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ম্যানমাৰৰ পৰা পলায়নৰ প্ৰায় 1 দশক পাছত বাংলাদেশত ৰহিংগীয়া শৰণাৰ্থীৰ বাবে সহায় ভংগুৰ পৰ্যায়ত আছে বুলি সংযুক্ত আৰক্ষী ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ হ্ৰাস, শিবিৰৰ অৱস্থাৰ অৱনতি আৰু সুৰক্ষাৰ দিশতো উদ্বেগ বৃদ্ধি পাইছে বুলি আয়োগে প্ৰকাশ কৰিছে। 2026 চনত যৌথ সঁহাৰি পৰিকল্পনা গঠন কৰি ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে 15 কোটিতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থী আৰু আন সম্প্ৰদায়ক সহায় কৰিবলৈ 71 কোটি মাৰ্কিন ডলাৰতকৈ অধিক ধনৰ আবেদন জনাইছে। ম্যানমাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা সীমিত হৈ বাংলাদেশত প্ৰায় 13 লাখ ৰাষ্ট্ৰহীন ৰোহিংগীয়া আছে। বিভিন্ন সংস্থাই জানিবলৈ দিয়া মতে শিবিৰসমূহৰ ভিতৰত জীৱিকাৰ সুযোগ সীমিত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত বৰ্ষত মাত্ৰ 23% শৰণাৰ্থী পৰিয়ালেহে কামৰ বিপৰীতে নগদ ধন লাভ কৰিছিল। আনহাতে 35% শৰণাৰ্থীৰ উপাৰ্জনৰ কোনো উৎস নাছিল আৰু সম্পূৰ্ণৰূপে সাহায্যৰ ওপৰত নিৰ্ভৰশীল আছিল। 2024 চনৰ আৰম্ভণিৰ পৰা মহিলা, শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম লোক আৰু প্ৰায় 1.5 লাখ নতুনকৈ অহা লোক ধনৰ নাটনিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰসংঘই ৰোহিংগীয়াসকলক স্বেচ্ছামূলক, নিৰাপদ আৰু মৰ্যাদাপূৰ্ণভাৱে ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে যদিও ইয়াৰ অগ্ৰগতি সীমিত হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ 2 মাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ কঢ়ে। IPLৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। আৰু আইপিএল ক্রিকেট প্রতিযোগিতার ফাইনেলত গুজরাট টাইটান্সক 5টা উইকেটত পরাস্ত করে রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুয়ে একেরাহে দ্বিতীয়বারের খিতাব জয় করে। আমার এটার বাতরি ইমানেই, পরবর্তী বাতরি পুয়া 7:55 শুনবলে পাব।
0: মিডিয়াম ৱেভৰ 290.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে আগবঢ়াইছো সুবাসনা দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বিবেকা হাজৰিকাৰ।

সুবাসনা দত্তৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰৰ শিল্পী মনোৰঞ্জন গগৈ, গীতৰ কথা আৰু সুৰ আজিম হাজৰিকাৰ।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰৰ শিল্পী ভাৰতী দাস, গীতৰ কথা অমিত চৰকাৰৰ।

শ্রোতাসকলে শুনিছে আধুনিক গীতৰ অনুষ্ঠান। এইবাৰিয়া প্ৰণৱীৰাম বৰুৱা আৰু মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰে গীত।

আধুনিকীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউ বাতৰি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা তেৱন্নতা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম

লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্জ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যন, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মছৰ এণ্ড কইল ৱাইণ্ডাৰ, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান ৰেলৱেজ ডট জি অ' ভি ডট ইন চাব পাৰে। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফৰ্চ ডট NIC ডট ইন চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্টিক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 পৰা নৰ্থ ইষ্ট নিউজ ইন ইংলিছ আকাশবাণী শ্বিলং কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীসোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। কালি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে নগাঁও জিলাত বিগত এমাহত 35টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত 22জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেয়িং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতি বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলৱে মাটিত অস্থায়ী ঘৰ বান্ধি বাস কৰা সঞ্জয় তাঁতিৰ ঘৰৰ ওপৰতে গছডাল উভালি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950 চনৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে স্নিগ্ধা বৰঠাকুৰ, অদিতি বৰুৱা আৰু জুপিতৰা বুজৰ বৰুৱাৰ কণ্ঠৰীতি গীত।

কুইণ্ডাছৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো মুনীন্দ্ৰ কুমাৰ শইকীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। খন্তিক পাছতে অৰ্থাৎ ৯ বজাৰ পৰা পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন অহা 9 জুনত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় আৰম্ভ ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰিছে।

0: নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যৎ তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰা বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টাৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহান জনায়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মংগোলিয়াৰ পৰা অহা 3 জুনত গুৱাহাটীলৈ ঘূৰি অহাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ কৈছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আজি পুৱাৰে পৰা আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। পুৱা নৈমিত্তিক প্ৰসংগ কৰা হয়, তাৰপিছত আইসকলে প্ৰসংগ কৰা হয় আৰু এতিয়া বাপুসকলে প্ৰসংগ চলি আছে। দুপৰীয়া ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব, তাৰপিছত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটাত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ আছে, সুন্দৰীয়া সত্ৰ, ৰাখালদান সত্ৰ, গণককুচী সত্ৰ, বাৰাদী সত্ৰ আদি কেইবাখনো সত্ৰ তেওঁ স্থাপন কৰিছিল আৰু এই প্ৰত্যেকখন সত্ৰতে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আজি উলহ মালহেৰে পালন কৰা হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে। আৰু আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে আৰু প্ৰত্যেকে গুৰুজনাক প্ৰণিপাত জনাইছে।
0: ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰাৰ ব্যৱস্থা লৈছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, না না কৰকে প্যাৰ আৰু তুমি পুকাৰা ওৰ হাম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে তেওঁ পুনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱন গঢ়িৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল।

0: ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিত সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনত আজিৰে পৰা 3-দিনীয়াকৈ লোকপিয়লৰ গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। গণনাকাৰী বিষয়াসকলক লোকপিয়লৰ সঠিক তথ্য সংগ্ৰহ পদ্ধতি, স্বগণনা তথা ক্ষেত্ৰ পৰিদৰ্শন সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। টিংঢং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। মংগোলিয়াৰ উলানবাটোৰাৰ গণ্ডাং টেক চেনলিং মঠত বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰতৰ পৰা প্ৰদৰ্শনীৰ বাবে নিয়া ভগৱান বুদ্ধৰ 2গৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগেলায়নৰ পবিত্ৰ অৱশেষ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। প্ৰদৰ্শনীৰ বাবে যোৱা ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মংগোলিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গটছাৰ্ভেৰ উপস্থিতিত এই পবিত্ৰ অৱশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই এই প্ৰদৰ্শনীক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে এই পবিত্ৰ অৱশেষত প্ৰজ্ঞাৰ পোহৰ, শান্তি, সহমৰ্মিতা আৰু সম্প্ৰীতিৰ বিশ্বজনীন বাৰ্তা নিহিত হৈ আছে। মধ্যপ্ৰদেশৰ ছাঁচী বিহাৰ সত্যত শতিকাজুৰি সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষ হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান সভ্যতাগত সম্পদ। ভাৰত আৰু মংগোলিয়াৰ মাজৰ বন্ধুত্ব, বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে দেশখনলৈ প্ৰদৰ্শনীৰ বাবে নিয়া বুদ্ধৰ পবিত্ৰ অৱশেষ অহা 10 জুনলৈ ৰখা হ'ব বুলি সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহবাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই 15জনীয়া দুৰ্বৃত্তৰ এটা দলক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহবাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে এই দলটোক চিনাক্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতি বুলি জানিব পৰা গৈছে। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ ঐতিহাসিক কলি আইথান প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এটা অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শ্ৰী শ্ৰী কলি আইথান পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুঠ 65গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত শিক্ষাৰ সৈতে জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন চুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূর্ণ দুমাহজোৰা এইবাৰৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছু ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। এতিয়া আহক ঋতুপৰ্ণা বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম বিষয়ৰ বাতৰিত চকু ফুৰাওঁ।
1: অনাগত সময়ত অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি আলোচনা কৰে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু দ্য ছেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 96% অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু 92.8% ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে ডায়েবেটিছ, হৃদৰোগ, ভিটামিন, এণ্টিবায়টিকসহ 30-20 অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰচাৰিত মন কী বাতৰ 134 সংখ্যক খণ্ডত প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আহান জনোৱাৰ বাতৰিটো আমাৰ অসম আৰু অসমীয় প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে কালি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বাতৰিটো সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ শিৰোনাম লক্ষ্য UPSC 3 জুনত প্ৰকাশ পাব আছুৰ প্ৰত্যাশাৰ ফলাফল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ ঋতুপৰ্ণা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। ৰূপালী ঢৌ প্ৰশ্ৰোতা, এই অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক সুমন কল্যাণপুৰৰ কণ্ঠৰে টিকিট পুনাকণ।

সুমন কল্যাণপুরৰ কণ্ঠৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দেৱদাস চিনেমাখনৰ এটি গীত। গীতৰ শিল্পী উদিত নাৰায়ণ আৰু শ্ৰেয়া ঘোষাল। গীতৰ কথা নুছৰত পাত্ৰাৰ, সংগীত ইছমাইল দৰবাৰৰ।

ইলাবছৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠৰ এটি গীত ফাগুনী চিনেমাখনৰ পৰা।

সেয়া আছিল ফাগুনী চিনেমাখনৰ এটি গীত। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আলকা ইয়াগনিক আৰু অৰিজিত সিঙৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে তামাচা চিনেমাখনৰ পৰা।

ইৰ্ষাদ কামিল ৰচিত গীতটি শুনিলে। অনুষ্ঠানত এবাৰ আগবঢ়াইছো গাদাৰ এক প্ৰেম কথা চিনেমাখনৰ এটি গীত। গীতৰ কথা আনন্দ পাক্ষীৰ, সংগীত উত্তম সিঙৰ আৰু গীতটি গাইছে উদিত নাৰায়ণে।

0: রূপালী ঢৌ অনুষ্ঠানটির ইমানতে অন্ত পৰিল।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া ষ্টুডিঅত মই প্ৰণীতা দাস, মোৰ সৈতে এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, শ্বেখ আব্দুল্লাহ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিৎ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ গীতিমালিকাৰ গীত। এই অনুষ্ঠানৰ প্ৰথমে এয়া জয়ন্ত হাজৰিকাৰ কণ্ঠৰে গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

ৰিদীপ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দিলীপ চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা পদ্মনাথ গোহাঁই বৰুৱাৰ।

প্ৰিয় শ্ৰোতা, দিলীপ চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো দেৱযানী শৰ্মাৰ কণ্ঠৰ এটি গীতৰ কথা, ছবিন মেধিৰ

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: অ মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই এয়া আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়ামৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। ষ্টুডিঅ'ত মই প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে ঝৰণা ভৰালী।

0: হেমবৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া।
1: প্ৰিয় শ্ৰোতা, এতিয়া জানো আহকচোন কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। যুৱাবৃত্তি অনুষ্ঠানটি শুনিবলৈ পাব 6:10। 6:30 বৰগীত শুনিবলৈ পাব মহেশৱতা গোস্বামীৰ কণ্ঠত। 7:20 আগবঢ়োৱা হ'ব যুৱ সাহিত্যৰ অনুষ্ঠানটি। 7:50 একক ছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব। হিলুল বেজবৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠত বৃন্দগান শুনিবলৈ পাব 8:00। 8:05 বেহালাবাদন শুনিবলৈ পাব পদ্মনাভ গৌতমৰ। প্ৰেছতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰতিদিনৰ দৰে কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণীৰ অনুষ্ঠান। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। লোকগীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:10। আধুনিক গীত আগবঢ়োৱা হ'ব 6:30। প্ৰিয় শ্ৰোতা, বৰ্ষাসিক্ত বসুন্ধৰা শীৰ্ষক আলেখ্য শুনিবলৈ পাব 7:20ৰ পৰা। একক ছবিৰ গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 7:50। 8:05 আগবঢ়োৱা হ'ব জিকিৰৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ত আছো মই প্ৰাণজিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে ঝৰ্ণা ভৰালী। আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীতেৰে। এয়া আগবঢ়াইছোঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে শুনি আছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত। ৰত্নৌজাৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে প্ৰিয় শ্ৰোতা। এতিয়া আগবঢ়াইছোঁ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা দীপালী বৰঠাকুৰৰ কণ্ঠৰ আন এটি গীত।

অসমৰ বিখ্যাত সাংগীতিক প্ৰতিভা দীপালী বৰঠাকুৰৰ জন্ম হৈছিল 1941 চনৰ 30 জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ সোণাৰীৰ নীলমণি বাগানত। ঘৰুৱা পৰিৱেশত সংগীতৰ চৰ্চা অব্যাহত থকা দীপালী বৰঠাকুৰে শিৱসাগৰৰ প্ৰতিষ্ঠাতা শিক্ষাবিদ তথা শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত, নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য 4000 বছৰৰ অসমত মুখ্য গায়িকা হিচাপে নিয়োজিত হৈছিল। আকাশবাণী কেন্দ্ৰৰো এগৰাকী সংগীত শিল্পী হিচাপে তেখেত জনপ্ৰিয় আছিল। এতিয়া আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ আন এটি গীতৰ কথা, লীলা গগৈৰ।

প্ৰৱেশিকা পৰীক্ষা দিয়াৰ পিছতেই দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰিছিল। 1959 চনত ক্ষীৰদকান্ত বিষয়ৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালী বৰঠাকুৰে পৰিৱেশন কৰিছিল এটি সুমধুৰ গীত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি লাচিত বৰফুকন ছবিখনৰ পৰা।

1956 চনত অসম সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত সংগীত সমাৰোহত দীপালী বৰঠাকুৰে লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ সন্মান। তদুপৰি 1998 চনত পদ্মশ্ৰী সন্মান, 2010 চনৰ অসম চৰকাৰৰ শিল্পী বঁটা আৰু 2012 চনৰ আইডিঅ' সন্দিকৈ বঁটাৰেও তেখেত সন্মানিত হৈছিল। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনক খনকান্ত চেতিয়া ফুকনৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান মনপৰখা গীতেৰে।

শ্রোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা তেৱন্নতা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদন

আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰণৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰিট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চত ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰণৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

নবকান্ত বৰুৱাৰ কবিতা উভতি নহাৰ কবিতা। মই নাহো, মই নাহো, এবাৰেই আহি গুচি গ'লো। মই উভতি অহাৰ কথা নাই। মই জানো মই নাহো, মই জানো কোনো নাহে। মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমানবাৰ যে ক'লো, কিমান ডাৱৰে ক'লো, যন্ত্ৰনামৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বিনা। উহু, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব। মই নাহো, মই নোৱাৰো আহিব, নাহো, হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো। মই নাহো, মই নাহো পৃথিৱী, তোমাক ভাল পাই গ'লো, তথাপিও মই নাহো।

যতীন্দ্রনাথ দুয়ারার কবিতা হেহৰ বিন। আজি মই সামৰিলো গান, ফাগুনৰ বুলনিত সমীৰৰ বুলনিত নুঠে মোৰ হিয়া ভৰা টান, মাৰ গ'ল জীৱনৰ গান। ৰিণি ৰিণি আশাৰ পোহৰ মিচিকি হাঁহিৰে চাই দূৰতে আঁতৰি যায়, মাথোঁৰ নাচাপে ওচৰ সুদূৰৰ উজ্জ্বল পোহৰ। নামানিবা পুৱাৰ সপোন, কোনো কোনো গীত গাই নৈখনি বৈ যায়, কোনো কাৰো নহয় আপোন মিছামৰ মায়াৰ সপোন। অভিমান অন্তৰত লৈ জীৱনৰ বাট বুলি চেনেহৰ কুসুম তুলি মিছাতে গুঠিলা মালা বহীসকলে, অভিমান অন্তৰত লৈ পশ্চিমত বিলি মাৰি যায়। চোৱা সৌ সুদূৰত ধীৰে ধীৰে আন্ধাৰত জীৱনৰ পোহৰ পলায়, লাহে লাহে পশ্চিমত বিলি মাৰি যায়। আৰু তুমি নবজাবা বিল, অতীতৰ পুথি বাজি সামৰো সকলো আজি, চেনেহৰ প্ৰতিধ্বনি ধীৰে হয় ক্ষীণ, হওক আজি অনন্তত লীন। বাটৰুৱা তুমি থোৱা জীৱনৰ বিন।

হীৰেণ ভট্টাচাৰ্যৰ কবিতা মোৰ দেশ, মোৰ প্ৰাণৰ অপ্ৰাণৰ, মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সইচ সোণোৱালি ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰৈ। দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ। ৰণুৱা বনুৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাই জুৰিৰ আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰ তৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ।

নবকান্ত বৰুৱাৰ কবিতা জোক। এতিয়া আবেলি হ'ল, যাওঁ বলা দৰ্জী এটালৈ জোক দিবলৈ। জোক দিম ডিঙিৰ, বুকুৰ জোক দিম, হাতৰ বাহুৰ জোক দিম, বুঢ়া আঙুলিৰ জোক দিম, তলুৱাৰ জোক দিম, কলিজাৰ অন্ধ আৰু স্পৃহা আৰু জোক দিম যকৃতৰ। যোগ দিম দুৰ্মনৰ, যোগ দিম মৰমৰ, যোগ দিম জীৱনৰ আৰু কিবাকিবি বহুতৰ। যোগ দিম কেৱল যোগহে দিম, চিলোৱাৰ কথা আৰু পিছত ভাবিম। এতিয়া জোখকে দিওঁ, আমি মাথো যোগ দিব পাৰোঁ, যোগ ল'ম। এইবাৰ আত্মহত্যা বহুত বাঢ়িল, যোগ দিম বক্তৃতাত কিমান আখৰ, যোগ দিম আৰবত খ্ৰীষ্টান কিমান। কেৱল যোগহে দিম, চিলোৱাৰ কথা বাৰু পিছত ভাবিম। আমাৰ পিছত আহি আন কোনোবাই আমি লোৱা যোগবোৰ ভুল বুলি যোগ ল'ব। কেতিয়া চিলাব কোনে মানুহৰ জোখত চোলাটো?

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনজন, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি
1: খন্তেক পাছতে।
2: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ, ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা, বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক, মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ, আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। নমস্কার।

0: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্য বিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে। তথ্য অনুসৰি 18 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা 20ৰ পৰা 24 বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ 31.8% পৰা এইবাৰ 25.3% হ্ৰাস পাইছে। একেদৰে 21 বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো 21.8% পৰা 17.5% অৱনমিত হৈছে। মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্ৰগতি দেখা পোৱা গৈছে। ৰাজ্যত 10 বছৰ বা ততোধিক কাল বিদ্যালয়লৈ যোৱা মহিলাৰ সংখ্যা 29.6% পৰা 37.1% বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ 28.2% পৰা প্ৰায় দুগুণ বৃদ্ধি পাই 53.5% স্পৰ্শ কৰিছে। বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ 78.5% পৰা 91.7% বৃদ্ধি হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ 84% পৰা প্ৰায় 88% বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ হাৰ পূৰ্বৰ 66.7% পৰা 81.7% বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতি লাভ কৰিছে। 5 বছৰ অনুৰ্ধ শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰীৰিক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ 35.3% পৰা 30.3% আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ 32.8% পৰা 30.7% হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানত ৰাজ্যত ৰূপায়িত বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ উৎকৃষ্ট অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰিছিল। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একে উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক

0: নাথাকে তেতিয়া বন্ধ থাকিব। কিন্তু সেই বুলি আমাৰ এনেকুৱা নহয় যে জীপ চাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়, আমি 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ চাফাৰী হৈ থাকিব। এতিয়া লাহে লাহে মনচুন ছিজন, এতিয়া আপুনি দেখিব বৰষুণৰ ঋতু বৃদ্ধি পাই গৈছে, ৰাস্তাত বতাহ বৰষুণৰ আপোনাক বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱা অসুবিধা হয়, তো সেইটো কাৰণে মেইনলি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। খোৱা এইটো অক্টোবৰলৈকে থাকিব, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিচ অহা নাই।
1: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
2: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰি ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতেই মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব। আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক, আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা, সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিম।
1: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনি মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলিও উল্লেখ কৰে। যশস্বী কবি, গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতেই এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক

0: নিশ্চিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনত 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, ছিডলি আৰু বেংকটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাওসহ 5জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ 3জন জম্মু কাশ্মীৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আন 2জন বৰপেটা জিলাৰ লোক বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইকোশ্বপসমূহে আৰম্ভণি দুবছৰৰ ভিতৰত আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইকোশ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ সৈতে পৰিচয় কৰোৱা। ওদালগুৰি জিলাৰ ওৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে ৰঙাপাৰা FC 4-2 গলৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। নগাঁৱৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণক সাক্ষাৎ। ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা। বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক জয়ন্তী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে ঝৰ্ণা ভৰালী। প্ৰেছতা এতিয়া আগবঢ়াবলৈ লৈছোঁ একক ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আপোনালোকে শুনিবলৈ পাব বহাগৰ দুপৰীয়া ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথমে শুনক ভূপেন হাজৰিকাৰ কণ্ঠ আৰু হেমন্ত দত্তৰ কথাৰে এই গীতটি।

একক ছবি গীত অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠত বহাগৰ দুপৰীয়া ছবিখনৰ পৰা গীতটি শুনিলে। গীতৰ কথা আছিলে হেমন্ত দত্তৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ হিল্লুল বেজবৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠত এটি বৃন্দগান। গীতৰ কথা হেমন্ত দত্ত আৰু সংগীত বৰষা বৰাৰ।

প্ৰিয় শ্ৰোতা, একক ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মনীষা হাজৰিকাৰ কণ্ঠৰ এটি গীত বহাগৰ দুপৰীয়া ছবিখনৰ পৰা। গীতৰ কথা হেমন্ত দত্তৰ।

একক ছবিৰ গীতৰ অনুষ্ঠান শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হিল্লল বেজবৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠৰ বৃন্দগান গীতৰ কথা।

বৃন্দগানটি শুনিলে। হিল্লুল বেজবৰুৱা আৰু সংগীতবৃন্দই কণ্ঠদান কৰা বৃন্দগানটিত কথা আছিল হেমন্ত দত্তৰ আৰু সুৰেৰে সজাইছিলে বৰষা বৰাই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বেহেলাবাদনৰ অনুষ্ঠান। বেহেলাবাদন পৰিৱেশন কৰিব পদ্মনাভ গৌতমে।

পদ্মনাভ গৌতমৰ বেহালাবাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ঝৰণা ভৰালীৰ সৈতে মই প্ৰাঞ্জিত প্ৰীতম কলিতাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপত। এতিয়া নিবেদন কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ লোকগীতৰ শিল্পী বিৰাজ কুমাৰ ভট্টাচাৰ্য।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ পছন্দৰ এমুঠিমান গীত আৰু কিছু মনৰ কথালৈ এয়া ষ্টুডিঅ'ৰ মজিয়াত মই দীপাঞ্জলি দাস পাঠক।

প্ৰয়াত সুমন কল্যাণপুৰ আমাৰ দেশৰ এগৰাকী বিশিষ্ট নেপথ্য গায়িকা আছিল। তেওঁ 1937 চনৰ 28 জানুৱাৰীত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ ঢাকাত জন্মগ্ৰহণ কৰে। শৈশৱত পৰিয়ালসহ মুম্বাইলৈ আহি সংগীতৰ শিক্ষা লাভ কৰে আৰু ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। 1950 দশকৰ পৰা তেওঁ নেপথ্য সংগীত জগতত প্ৰৱেশ কৰি হিন্দী, মাৰাঠী, অসমীয়া, বঙালী, গুজৰাটী আদি বহু ভাষাত হাজাৰোধিক গীত গায়। তেওঁৰ সুৰীয়া আৰু কোমল কণ্ঠৰ বাবে বহু সময়ত শ্ৰোতাই তেওঁৰ কণ্ঠক লতা মংগেশকাৰৰ কণ্ঠৰ বুলি ভুল কৰিছিল। তথাপিও তেওঁ নিজস্ব পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু 1960-70 দশকৰ অন্যতম জনপ্ৰিয় গায়িকা হিচাপে পৰিচিত হৈছিল।

প্ৰিয় শ্ৰোতা, আজিৰ ৰামধনু অনুষ্ঠানত আপোনালোকক শুনাই আছো সত্য প্ৰয়াত শিল্পী সুমন কল্যাণপুৰৰ কণ্ঠৰ কেইটিমান জনপ্ৰিয় গীত।

প্ৰিয় শ্ৰোতা, সুমন কল্যাণপুৰৰ কিছুমান জনপ্ৰিয় গীতৰ ভিতৰত নানা কৰতে প্যাৰ তুমি সে কৰ বেঠে, আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে আৰু তুমনে পুকাৰা অৰ হম চলে আয় এই গীতকেইটি বহুলভাৱে জনপ্ৰিয় হৈ উঠিছিল।

দীঘলীয়া সংগীত জীৱনৰ তেওঁ বহু সন্মান লাভ কৰে, যাৰ ভিতৰত পদ্মভূষণ অন্যতম আছিল। যোৱাকালি 31 মে 89 বছৰ বয়সত মুম্বাইত বয়সজনিত অসুস্থতাৰ বাবে তেখেতৰ মৃত্যু হয়। ভাৰতীয় সংগীত জগতত সুমন কল্যাণপুৰৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

ৰামধেনু সত্যপ্ৰয়াত কোকিলকণ্ঠী শিল্পী সুমন কল্যাণপুৰৰ গীতেৰে সজোৱা মোৰ পচন্দৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত আগবঢ়াইছো পণ্ডিত যশৰাজৰ কণ্ঠত খায়াল বিলম্বিত একতাল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় 10:30:16 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ অন্ত পৰিল। কাইলৈ প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাষা।